0: हेलो
1: हेलो अपा
0: हेलो। हाँ दीक्षा भौणी
1: नमस्कार।
0: नमस्कार, केमती अछंती?
1: मु बहुत भल अछि अपा, आपण माने केमिति अछंती?
0: आम्ही भी समस्ते भल अछू। आजि को गीत शुणिबे कहंतु?
1: मते जे कोनोसी गीत हले भी चलिबो अपा, आपणकर पसंदर।
0: निश्चय निश्चय। आउ कौन करूथिले?
1: अपा चेष्टा करुछंती अपा, नेटवर्क पाउनी अपा, सुइत पति कहुछी।
0: हाँ, बेले
1: हाँ
0: बेले सेमती नेटवर्क रे प्रॉब्लम टिके रही जाए।
1: हाँ अपा,
0: जा हो, आपण चेष्टा करिकी लगे पारिले, बहुत खुशी लगिला।
1: हाँ अपा,
0: हाँ, आउ कौन करुथिले वर्तमान?
1: वर्तमान रेडियो स्टेशन को कॉल लगे बारे व्यस्त थिली।
0: हाँ, आ घरे समस्ते केमती अछंती?
1: घरे आमर समस्ते भल अछंती अपा।
0: आ वर्षा केमती होउची ना एबे छाडीची?
1: वर्षा वर्तमान एबे আজি হেইনি অপা, কালি থারু বি বর্ষা হেইনি অপা। কালি টিকে বর্ষা হেলা, আউ পরদিন টিকে ঝিপ ঝিপ বর্ষা হেলা, আউ আজি হেইনি।
0: আউ গরম কেমতি হচ্ছে?
1: গরম তো বর্ষা টিকে হেলে ভালো লাগে অপা, আউ যদি বর্ষা যদি কমি গলা তা মানে গরম অনুভূতি হুয়ে।
0: বহুত গরম হচ্ছে,
1: হ্যাঁ
0: মানে বর্ষা ছাড়ি গলে অসহ্য গরম বি হচ্ছে।
1: হ্যাঁ, আউ বর্ষা যদি ছাড়িগলা মানে গরমর প্রভাব বেশি।
0: আর আপনার দেহ সম্পূর্ণ সুস্থ আছে?
1: হ্যাঁ সুস্থ আছি বাপা।
0: বর্তমান আপনার টিকে টিকে সতর্ক হচ্ছেন, মঝিরে আপনার শরীর বহুত খারাপ হয়ে যাই।
1: হ্যাঁ সেমিতি হচ্ছে বাপা। আউ
0: হ্যাঁ হ্যাঁ, তাহলে যা আপনার অনুরোধর গীত শুনবা।
1: হ্যাঁ বাপা,
0: আমার
1: নমস্কার
0: পছন্দ
1: বাপা।
0: ঠিক আছে, ফোন করতে বহুত বহুত ধন্যবাদ।